Well, my dear friends, without wasting our time, Amikane, we will discontinue that beautiful track. We will, Amikane, next time, Huni Boli Karne Rakhi Deva, or yet Amikane Laga listener Hitendra Das Asambra, request Kwa Laga Geet Amikane Huniabo, Umrao Jan Filmra Salam. Alka Yek Nik Laga Vaste, Music Disano Malik, Lyrics Javed Akhtar. Our title to keep dedicate Kwa DSA to all the RJs of Akashvani Kohima. আৰু ইয়াতে তাই কোনোবা নাম লৈ কিনে থাকি আছে মিনাল আহমেদ ৰকবিলে মেহতা আম্মাল বিমাল দুৰ্গেশজী শিৱাজী আৰু চব লিষ্টনাৰ্ছ কাণকে কোহিনা তাইৰ পৰা লিখি নপতাই দি আছে আৰু তাই কৈ আছে আই কেনট লিভ উইদাউট আকাশবাণী কোহিনা ৱেল থেংক ইউ চ' মাছ হিতেন্দ্ৰ দাস ফৰ ৰাইটিং ইন টু আছ এতিয়া শুনিবি আপুনি ৰিকুৱেষ্ট কৰিব লাগে

ৱেল মই দে ফ্ৰেণ্ডছ পই লাগি শুনি কিনে আপুনি চপি এনজয় কৰি থাকিব বেলেগ মই পূৰা উমেদ কৰি আছে আৰু এতিয়া আহি কোনোবা লিচনাৰ্ছ কণ্টিউন ইন কৰি কিনে আছে বোলে আপুনি কাৰণ চপি শুনি আছে আকাশবাণী কৈ মাই এফ এম ট্ৰাগবান 103 মেগাহাৰ্টজতে এছ এম এছ ৰিকুৱেষ্ট দ্য ফিল্ম ছংছ প্ৰগ্ৰাম আপুনি খান লগা হোষ্ট আৰু দোষ আৰ জিতমজিৰ লগতে ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি খান বিয়া মিখান লগতে আপুনি খান লগা ৰিকুৱেষ্ট গীত মাগিব পাৰিব ফোন নম্বৰ আছে 9436805333 আৰু এক পাৰ ফোন নম্বৰ কৈ দি আছে 9436805333 তাতে আপুনি কানি এফ এম স্পেচ এইচ টাইপ কৰি কিনে আপুনি লগা ৰিকুৱেষ্ট মেছেজ লিখি কিনে পঠাই দিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ মুভিং অন টু দ্য নেক্সট ৰিকুৱেষ্ট মেছেজ আমি খান লগা লিচনাৰ ৰমেশ পাত্ৰ দ্ৰণ পাত্ৰ আৰু লাকী কোলাঘাট আছামৰা ৰিকুৱেষ্ট কৰি লগা গীত আমি খান শুনিয়াব গলি নম্বৰ ওৱান ফিল্মৰা কুমাৰ চানু আৰু পূৰ্ণিমা অৱস্থে মিউজিক দিছে আনন্দ আৰু মিলেণ্ড লিৰিক্স সামিয়া আৰু তাইক আনি সিটো গীত ডেডিকেট কৰি দিছে অমল বসুমতাৰী বিমল বসুমতাৰী বাইখুন মুণ্ডা শিকাৰী ৰংফাৰ যোগেন্দ্ৰ ৰংপি সোণালী ইংটিপি বীৰেণ হাঞ্চি ৰুকুবিলে মেথা দীপাশীষ হাজাৰিকা কাসিম আলী অঞ্জলি বসুমতাৰী সুনু হাজাৰিকা আৰু সব এফ এম ফ্ৰেণ্ডছ আৰু আৰ জেছ গান কৈ কিনা একজন গিবি ছাড়ি দিয়া নাই রাইট তো থ্যাংক ইউ সো মাচ রমেশ অ্যান্ড ফ্যামিলি মেম্বার্স ফর রাইটিং ইন টু আস এটা শুনিবি আপনি খানি রিকোয়েস্ট করে লাগা গীত

Well, my dear friends, agla request geet na pacha time day yata aji phujo laga last real time traffic updates janai nei ani diye se mohongola bal rokina bhq junction de ja raha tu da bhi light traffic thakiye se major bhq junction ma major junction de ja raha tu da bhi light traffic thakiye se disbiket par raju point te ja laga moderate traffic thakiye se raju point par disbiket te uthia laga light traffic thakiye se This picket part Raju Point te ja rohatu tapi light traffic thaki ase Raju Point par census point laga ja rohatu tapi light traffic thaki ase High School Junction par census point te ja rohatu tapi light traffic thaki ase NHK Junction par census point te ja rohatu tapi light traffic thaki ase To my dear friends aji laga Kohima town laga traffic light thaki ase apni ka chopi ki ki kam thaki ase parapat যোৱা কৰিবলৈ কাৰণে মান আচান একটা দিন থাকিব নিচিনা ভাবি আছে আপুনি চপি ভাল দিন থাকিবি আৰু ট্ৰাফিক লগা নিয়ম চব মানে কিনা ছিট বেল্ট লগাই কিনা হেলমেট লগাই কিনা চলাবলৈ কাৰণে কৈ দি আছে থেংক ইউ চ' মাছ ফৰ টিউনিং ইন মুভিং অন টু দ্য নেক্সট ৰিকুৱেষ্ট ট্ৰেক ইয়াতে আমি এখন শুনি হ'ব লাভ ষ্টৰী ফিল্ম ৰ আশা পুষলি অৱস্থে মিউজিক দিছে আৰ দি পাৰমান লিৰিক্স আনন্দ বক্সী আৰু এইটো গীত কাৰণে পচন্দ কৰি কিনালে কি দিছে জন্দ্ৰা ডিমং আৰু তাই লগা ৱাইফ বিনা ইংটিপি Sariachan Karpi Angnombra Honik Nine Geography.

0: severity do na aru ite to tai la normal activities bi bhal ba kuro na pare a huise ta gi disturb kora nishna lagi jai ase eku really bi khushi na pa huise iniga huise le do morom bara avni khan jai ne hesitate na kuri ne clinical psychologist no hili bi psychiatrist counselor itu khan lo de expert professional help loish go le do avni khan lagi she le do dawai bi khabo no hile therapy itu bishi important ase itu therapy du loishi gole du avni hange itu cop kruvo parvo postpartum depression du na itu postpartum depression du itu time de sai dia nai ama hange ignore kuri dishe bishi dere ignore kuri dishe gole du ama handu very high chances ase postpartum psychosis te jai jai itu du pagla nishna ho jai na ama handu itu postpartum psychosis tu ki hoi gole du bacha pa piche te দুই সপ্তাহ ইনিয়া পিছতে তাই চিমটমস খানো দেখি আছে ই তাই একমে একো মদক নাকুৰিয়ে ইনিয়া হৈছে লো আমাৰো কি হৈ যাব লেদু একদম তাইলা চিমটমস খান্দু চিভিয়াৰ হৈ যাব তাই নিজৰ ইটো মুড চুইংছটো একদম হৈ যাব তাই চাপ'জিং মাইকী মানুহ হৈছো লেদু চব মানুহে বেগ জোতা শ্বুজ খান্দু খুচি পাই বেছি সুন্দৰ সুন্দৰ আনি নে তাকে দিলিবি একো খুচি নাপাই যাব না inya huine besides that the most important do hallucination hoi jabo manu na dikhya khan bi tai dikhi jabo manu na thagili bi tai dikhya nishna konba tagi kotha kwa nishna noile do auditory hallucination koi itu do konba tagi command kuri gine avuni jaine chu nishurge avuni to eko bhal nai huise avuni nishurge murai dibo lage noile baby ge bi harm kuri dibo lage itu bacha to thagiya do avuni burden huise iniga awas huniya nishna huise ole do morom bara itu do extreme huise avuni ji hoile bi যাই কিনে এইটো প্ৰফেচনেল হেল্প লবি আৰু ইনিগা কেচ তেতো কোনোবাটো হস্পিটেলাইজেশ্যন বি কৰিব লাগি যায় আৰু দাৱাই খাব লাগি যায় নহ'লে বি দ্য গুড থিং ইজ এইটো খান আপুনি ৰাইট টাইমতে ট্ৰিটমেণ্ট লৈছে গ'লেতো না ভাল হৈ যায় দে চ' মেনি মাদাৰ্ছ এতিয়া তাক আহিনে চাওঁ কোনোবাটো postpartum psychosis bi hoishe de to takhan ini with professional help loigine takhan bi itya to bi she bawar they are doing very well it only the good thing is itu help to available asede itu garni you can always reach out guru parwo sorom na lagine
1: ma'am ami postpartum depression aro psychosis aro blues kan kwa ho itya family planning na itu laga opodibi ami itu recommendations kan bi koi dewa
0: disclaimer do moidu doctor no hoy itu karte moidu dawai do prescribe kuro itu do na kurbo no hoy lebi ki thagiye family planning do inya huishu le do moi koi dibo according to WHO do ama khan ekbar bacha pai dishu le do 2 sal do at least gap rakhi shi koi le do tai kiman khun loss kuri she aru age dibi kwa nishna hormones khan balance hol at least 2 sal lage na to at least itu gap to 2 sal rakhi wo lage to alag alag family planning method khan ase no hoile bi আপুনি খান কি সবচে চেফ আছে আৰু কিনিয়া খান চুলাইলে ভাল হ'ব এস্পেচিয়েলি ব্ৰেষ্ট ফিডিং কৰা টাইম দে ফেমিলি প্লেনিং মেথড খান না ৰিকমেণ্ডেশ্যনছ খান মই অলপ কৈ দিব একটাটো হৈছে হ'লেতো LAM কৈ না এইটো কিন্তু লেকটেশ্যন এমেনোৰিয়া মেথড কৈ না এইটোতো আপুনি যদি বাচ্চাকে ফুল্লি ব্ৰেষ্ট ফিড কৰি আছে ৰাতি দে হ'লে বি দিন দে হ'লে ফুল্লি আপুনি ব্ৰেষ্ট পাই খাই আছে কৈছো হ'লেতো দুজন মতা মাইকী সোমাইছে গ'লে বি প্ৰেগনেণ্ট নহ'ব কিলে মানে এইটোতো আপুনি লা হৰমন কোনোবাকে ছাপ্ৰেছ কৰি কিনে এইটোতো প্ৰেগনেণ্ট নহ'ব অনলি ইফ আপুনিতো এক্সক্লুচিভলি ব্ৰেষ্ট ফিড কৰি আছে বুলিলেতো এইটো প্ৰেগনেণ্ট নহ'ব দে ছিক্স মান্থ তাক কাৰণেতো আৰু আনাডাৰ মেথড চবচে ছেফ এইটো ক'ব এইটো হৈছে বুলিলেতো মাইকী লাহৈলি বি মতা লাহৈলি বি কণ্ডম চলাব পাৰিব এইটোতো একো নহ'ব ব্ৰেষ্ট ফিডিং কৰিয়াহানগে না এস্পেচিয়েলি আমাৰ খান নহ'লে দাৱাই কেতিয়াবা কি খাইছো বুলিলেতো ব্ৰেষ্ট ফিডিং কাৰণে বি কনচাৰ্ণছ থাকে এইটো কাৰণে ফিমেল কণ্ডম নহ'লে বি মেল কণ্ডম এইটোতো বেষ্ট অপশ্যন আছে আৰু আনাডাৰ অপশ্যন হৈছো বুলিলেতো IUD না ইণ্ট্ৰা ইউটেৰাইন ডিভাইচ কপাৰ্টি থাকে দে কপাৰ্টিটো আলাগ আলাগ থাকে 365 থাকে 370 থাকে তো 5 সাল কাৰণে থাকে 10 সাল কাৰণে থাকে এইটো বি ছেফ আছে এইটোতো কেতিয়া চলাব পাৰিব কৈলেতো আমাৰ খান বাচ্চা জনম দিয়াতো 1 মহিনা নহ'লে 1 মহিনা আধা জনম দিয়া পিছতেতো তাই যাই কিনে এইটো খুচি হেল্থ চেণ্টাৰ বাৰ বি যায়নে

0: মই বালি কথা কাৰ্ণিয়াংলৰ পৰা কৈছোঁ।
1: কোন কৈ আছে?
0: মই চিকাৰী ৰংফাৰে।
1: চিকাৰী কবি, কেনেকুৱা আছে?
0: ভাল আছে মেম।
1: অ'কে, ঠিক আছে। খবৰ সব ঠিক ঠাক আছে না? খবৰ সব ঠিক ঠাক আছে, সবচে ভাল আছে। কবি, কি গানা শুনিবলৈ মন আছে আজি?
0: গান শুনিবলৈ মনটো ফুলৰ কাটি আছে নেকি?
1: ফুলৰ কাটি,
0: ফুলৰ কাটি, ধীৰে ধীৰে প্যাৰ কো,
1: ফুলৰ কাটি ধীৰে ধীৰে,
0: প্যাৰ কো বঢ়া নাহে।
1: অ'কে, ধীরে ধীরে প্যার কো, কুমার সানু আর অলকা ইয়াকনিক লাভাস্তে আছে নেকি? ওকে, কোনো বাকে ডেডিকেট করু বলে মন আছে?
0: মাই বন্ধু যোগেন্দ্র রংপি,
1: হ্যাঁ,
0: রমেশ পত্র,
1: হুম,
0: দেবেন হানসে,
1: ওকে,
0: দাবাম হানসে,
1: হুম,
0: পিহাইটি,
1: হুম,
0: অমর মস্তারি,
1: হুম,
0: দেবেন তেরন,
1: হুম,
0: আর বোখা বোখামি, অঞ্জলি মস্তারি, ইমান হে মেম।
1: অ'কে, ঠিক আছে। চিকাৰী আপোনাৰ কল কৰিছে, আপোনাৰ মঙালা গীত পে আছে, শুনিবি আৰু এনজয় কৰিবি আৰু কল কৰা নিমিত্তে থেংক ইউ। শুনি থকা সববিলাক শুনিব ফুল অৰ কাটে, ফিল্মকে গীত গাই আছে কুমাৰ চানু আৰু আলকা ইয়াকনিক লগা বাস্তে। আৰু এইটো গীতটো শুনিবলৈ মন হৈ কিনা পচন্দ কৰিছে বালি পাথৰ পৰা চিকাৰী ৰংফৰ, আৰু তাৰ পৰা এফ এম ট্ৰাকভেন লা, তাৰ লগা কিছুমান সাথীবিলাকে ডেডিকেট কৰি দি কিনা আছে। তো শুনিব ফুল অৰ কাটে ফিল্মকে গীত।

0: सबसे दूर सबसे पहले तो नागालैंड लगा अलग अलग डिस्ट्रिक्ट खान ते घूरी जाए आसे इतु इनिशिएटिव लगा मंजिल तो हुई सरकारी वेलफेयर स्कीम खान ऊपर अवेयरनेस बना बोले ऐसे और ट्राइबल मानु खान के सर्विस तो ठीक पुंची बोले कुरी ऐसे और अलग कुरी के ना दूर जगह खान ते वनरेबल ट्राइबल ग्रुप्स निबिते कुरी ऐसे फेक ते डिप्टी कमिश्नर रोसिथो मुरी पूरा अलग अलग डिपार्टमेंट हेड्स खान लोई के ना अजी कैंपेन तो लाखों कुरी दिशे कैंपेन तो हुई ले जो कली জেনেপথে লাখ কৰিছে তাতে এৱেৰনেছ ড্ৰাইভ টো হলে মে 25 পৰা চুৰু কৰিব যোনটো ডিষ্ট্ৰিক্ট লগা আলাক আলাক জাগাতে কৰিব লংলেণ্ডে প্ৰগ্ৰামটো হলে মনডে পৰা চুৰু হৈছে আৰু তাতে ভিলেজ লেভেল এৱেৰনেছ ড্ৰাইভ হেল্থ কেম্প আধাৰ এনৰলমেণ্ট ৱেলফেয়াৰ স্কিম ফেচিলিটেশ্যন আৰু গ্ৰিভেন্স ৰিড্ৰেছল ছেশ্যন খান থাকিছে সেন্সাস অফ ইণ্ডিয়া 2027 লগা নিচেৰে ফিল্ড ট্ৰেইনাৰ্ছ খান কাৰণে তিনি দিন মেণ্ডেটৰী ট্ৰেইনিং প্ৰগ্ৰাম টো হলে আজি কহিমাৰ পৰা চুৰু হৈছে তাতে পাৰ্টিচিপেণ্টছ খান টো কহিমা চিমি নিউ ৱাখা আৰু চেনেট পট ডিষ্ট্ৰিক্ট খান পৰা আছে ইনাগুৰেল ছেশ্যনতে কথা কৰি কিনে এছ ডি অ' চিভিল চাৰ্ডাৰ চেয়েক্ৰেটিঅ' চলৰ পৰা কৈছে কি চেন্সাছ এক্সাৰচাইজটো ডাঙৰ ৰলটো চলাই ডেভেলপমেণ্ট প্লেনিং কাৰণে আৰু ঠিক ঠাক ডাটা কালেকশ্যন লগা জৰুৰী ওপৰ কৈ দিছে এ ডি চি অ' ডাইৰেক্টৰেট অফ চেন্সাছ অপাৰেশ্যন মাথাং কি থাং পৰা কৈছে কি 2027 চেন্সাছটো হলে পাঁচটা লেভেল ট্ৰেইনিং ষ্ট্ৰাকচাৰতে থাকিব ইউনিফৰ্মিটিটো ঠিক কৰিবলৈ তাৰ পৰা ঠিক ঠাক চেন্সাছ ডাটাটো জৰুৰী আছে পলিচি ইমপ্লিমেণ্টেশ্যন ইকনমিক প্লেনিং আৰু নেশ্যন বিল্ডিং কাৰণে মিলাই কিনে 36 ফিল্ড ট্ৰেইনাৰ্ছটো চাৰিটা ডিষ্ট্ৰিক্ট পৰা ট্ৰেইনিংতে ভাগ লৈ আছে আৰু মৌচমতে ইণ্ডিয়া মিটিৰলজিকেল ডিপাৰ্টমেণ্টটো হলে এতিয়া আমি বাৰিছটো গিৰিবলৈ লগা ফৰকাষ্টটো কৰি দিছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ খানতে ইটো লগা হাফ্তাতে ডিপাৰ্টমেণ্ট পৰা কৈছে কি নাগালেণ্ডটো হলে ভাৰী বাৰিছটো আলাক আলাক জেগাতে থাকিব 22 পৰা লৈ না 25 মে'ক খবৰ চেষ্টে দুবাৰ হেডলাইনছ প্ৰেচিডেণ্ট দ্ৰুপদী মুৰ্মু কৈছে কি বিকশিত ভাৰত নিমিত্তে অফিচাৰ্ছ খানটো দিগদাৰী লগৰ চামনা কৰিবলৈ লাগে ইউনিয়ন এম এছ এম ই মিনিষ্টাৰ জিতান ৰাম মাহি টু লংলেণ্ডে উন্নতি লগা স্কিমছ ওপৰত ৰিভিউ কৰিছে তাতে ডিষ্ট্ৰিক্টটো উঠিবলৈ সুবিধা আছে গভৰ্ণৰ নান কিশোৰ যাদৱ পৰা শান্তি আৰু উন্নতিটো নাগালেণ্ড কাৰণে অনুৰোধ কৰি দিছে আৰু চিফ মিনিষ্টাৰ নিপ ফিউৰিঅ' টু ষ্টেট লেভেল দিশা মিটিংটো চেয়াৰ কৰি দিছে আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ কৰিব শুনি থাকিবি কালি ফুজৰ 7:25 নাগামিজ খবৰ আনি দিব শুনি থাকি সবকে ভাল দিন হবি।
1: Attention everyone, the HIV and AIDS Prevention and Control Act 2017 stands for protection of rights of HIV infected and affected persons.
2: The Act prohibits discrimination against individuals based on their HIV status in various settings, including employment, education, healthcare, and other public services.
1: Let's build a world where stigma has no place.
2: This information is brought to you by Nagaland State AIDS Control Society.